0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হল: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান, মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে প্ৰৱৰ্তন কৰা বিনামূলীয়া মাচুল আঁচনিৰ বাবদ চৰকাৰী মহাবিদ্যালয়সমূহলৈ ৰাজ্য চৰকাৰৰ 2,40,94,00,000 টকা মুকলি, ৰাজ্যত বৃদ্ধি পোৱা প্ৰবঞ্চনামূলক কৰ প্ৰথা ৰোধ কৰিবলৈ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কৰ বিভাগৰ বিষয়াসকলক নিৰ্দেশ, আমেৰিকা আৰু ইৰাণৰ মাজত ঘোষিত শান্তি চুক্তিৰ পাছতে পশ্চিম এছিয়াত ব্যাপকভাৱে যুদ্ধৰ তীব্ৰতা হ্ৰাস পোৱাৰ সম্ভাৱনা আৰু চলিত ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছে। দেশখনৰ ৰাষ্ট্ৰপতি পিটাৰ পেলিগ্ৰিনিয়ে কালি প্ৰধানমন্ত্ৰীগৰাকীক দি অৰ্ডাৰ অব দ্য হোৱাইট ডাবল ক্ৰছ ফাৰ্ষ্ট ক্লাছ নামৰ এই বঁটাৰে সন্মানিত কৰে। বঁটা গ্ৰহণ কৰি শ্ৰীমোডীয়ে দেশখনৰ ৰাষ্ট্ৰপতি, চৰকাৰ আৰু জনসাধাৰণলৈ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত দেশখনৰ সৈতে হোৱা বুজাবুজিৰ বিষয়ে এইদৰে কয়।
1: AI का भविष्य केवल इनोवेशन से नहीं बल्कि ट्रस्ट, रिस्पॉन्सिबिलिटी और ह्यूमन डिग्निटी पर आधारित होना चाहिए। रक्षा सहयोग हमारे गहरे आपसी विश्वास और स्ट्रेटेजिक कन्वर्जेंस का प्रमाण है। इस महत्वपूर्ण क्षेत्र में हमने लेटर ऑफ इंटेंट साइन किया। इससे ज्वाइंट डेवलपमेंट, ज्वाइंट प्रोडक्शन और डिफेंस इंडस्ट्रीज के बीच সহযোগ কো নই গতি মিলেগি।
0: প্রধানমন্ত্রী শ্রীমোদীয়ে কয় যে এয়া 140 কোটি ভারতীয়লৈ শ্লোভাকিয়ায় আগবঢ়োৱা সন্মান। বঁটা গ্ৰহণ কৰি শ্ৰীমোদীয়ে ভাৰত আৰু শ্লোভাকিয়াৰ মাজত থকা দীৰ্ঘদিনীয়া মিত্ৰতাৰ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰে। এই সন্মানক তেওঁ উভয় দেশৰ জনসাধাৰণক একত্ৰিত কৰা বিশ্বাস আৰু মৰমৰ প্ৰতীক হিচাপে অভিহিত কৰে। এই সন্মানে ভাৰত আৰু শ্লোভাকিয়াৰ ভৱিষ্যৎ প্ৰজন্মক দেশ দুখনৰ মিত্ৰতাক আগুৱাই নিয়াৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
1: हमने अपने संबंधों को कॉम्प्रिहेंसिव पार्टनरशिप का दर्जा देने का निर्णय लिया है। यह हमारे साझा विश्वास, साझा प्राथमिकताओं और साझा भविष्य का प्रतीक है। प्रधानमंत्री जी और मैंने हमारे सहयोग को नई दिशा और नई ऊर्जा देने पर विस्तृत रूप से चर्चा की। ऑटोमोबाइल, रेलवे, एडवांस मैन्युफैक्चरिंग और ग्रीन टेक्नोलॉजी, इन सभी विषयों में हमने दोनों देशों के लोगों की भलाई के लिए कई महत्वपूर्ण निर्णय लिए।
0: ৰাজ্য চৰকাৰে মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰৱৰ্তন কৰা বিনামূলীয়া মাচুল আঁচনিৰ বাবদ চৰকাৰী মহাবিদ্যালয়সমূহক চলিত 2025-26 শিক্ষাবৰ্ষত ব্যয়পূৰ্তিৰ ধন হিচাপে ইতিমধ্যে 2,40,94,00,000 টকা মুকলি কৰি দিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই তথ্য সদৰি কৰি কয় যে বিগত 2024-25 শিক্ষাবৰ্ষৰ বাবেও মহাবিদ্যালয়সমূহে মাচুলৰ বাবদ ব্যয় কৰা ধন সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহৰ বাবে মুকলি কৰি দিয়া হৈছে। ৰাজ্য চৰকাৰে মুঠ 30 কোটি টকাৰ এটা অৱশিষ্ট পৰিমাণৰ ধন মুকলি কৰিবলৈ বাকী আছে যদিও অসম বিধানসভাৰ বাজেট অধিৱেশন সমাপ্ত হোৱাৰ লগে লগে সেয়া মুকলি কৰা হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে অৱগত কৰে। আৰ্থিক অসুবিধাৰ বাবে ৰাজ্যৰ কোনো যোগ্য শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হ'ব লগা নহয় তাৰ বাবে ৰাজ্য চৰকাৰে বিনামূলীয়া মাচুল আঁচনি সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ কয়। ৰাজ্যত লক্ষণীয়ভাৱে বৃদ্ধি পোৱা প্ৰবঞ্চনামূলক কৰ প্ৰথা ৰোধ কৰিবলৈ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰ বিভাগৰ বিষয়াসকলক তীক্ষ্ণ নিৰীক্ষণৰ নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে কালি কৰ ভৱনত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত অংশ লৈ বিভাগটোৰ কাম কাজৰ মূল্যায়ন কৰাৰ লগতে প্ৰযুক্তি চালিত ৰাজহ সংগ্ৰহৰ দিশটোত গুৰুত্ব আৰোপ কৰি প্ৰশাসনিক দক্ষতাৰ জৰিয়তে কৰ সংগ্ৰহৰ কৌশল তথা ৰাজহ বৃদ্ধিৰে ৰাজ্যক শক্তিশালী কৰাৰ দিশবোৰ আলোচনা কৰে। তেওঁ কৰ আয়ুক্তৰ কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰা বিষয়াসকলৰ লগতো মত বিনিময় কৰে। সৎ কৰদাতা আৰু ব্যৱসায়ীসকলৰ ওপৰত অতিৰিক্ত কৰৰ বোজা নপৰাকৈ ৰাজ্যৰ বাবে ৰাজহ বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে অসমৰ কৰদাতা আৰু জনসংখ্যাৰ অনুপাত ৰাষ্ট্ৰীয় গড়ৰ সামান্য তলত থকা বিষয়টো উল্লেখ কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে এই ব্যৱধান চিনাক্ত কৰি ৰাজহ ঘাটি ৰোধ কৰিবলৈ নিৰীক্ষণ ব্যৱস্থাটো পূৰ্বতকৈ শক্তিশালী কৰাৰ নিৰ্দেশ দিয়ে। তেওঁ লগতে কৰ প্ৰতিবেদনত অস্বাভাৱিক ধাৰা বা অসামঞ্জস্যতা দেখুওৱা খণ্ড আৰু প্ৰতিষ্ঠানসমূহৰ ওপৰত বিশেষভাৱে নিৰীক্ষণৰ প্ৰয়োজনীয়তা আছে বুলি কয়। এই দিশত বিভাগীয় দক্ষতা, স্বচ্ছতা আৰু জবাবদিহিৰ ক্ষেত্ৰত প্ৰযুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কৃষি খণ্ডত জধে মধে সাৰৰ প্ৰয়োগত নিয়ন্ত্ৰণ অনাৰ লগতে সাৰৰ কলা বজাৰ বন্ধ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ কৃষি বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই উদ্দেশ্যে কালি নলবাৰী জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত সাৰ ক্ৰয়ৰ ৰূপৰেখা চমুকৈ FFS নামৰ এটা বিশাল পৰ্টেল মুকলি কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে কয় যে কৃষকৰ উৎপাদন বৃদ্ধিৰ লগতে মাটিৰ গুণগত মান উন্নত কৰাৰ উদ্দেশ্যে মুকলি কৰা এই পৰ্টেলৰ অবিহনে এতিয়াৰে পৰা জিলাখনত সাৰৰ ক্ৰয় বিক্ৰয় সম্ভৱ নহ'ব। ইয়াৰ পৰিৱৰ্তে কৃষকে কৃষক পঞ্জীয়ন নম্বৰ বা আধাৰ নম্বৰৰ জৰিয়তে শস্য নিৰ্বাচন কৰি অনলাইন আবেদনযোগে লাভ কৰা QR কোড আৰু টোকেন নম্বৰৰ জৰিয়তেহে সাৰ সংগ্ৰহ কৰিব পাৰিব। এই ব্যৱস্থা কাৰ্যকৰী হলে সাৰৰ কলা বজাৰ নিয়ন্ত্ৰিত হোৱাৰ লগতে কৃষকে ন্যায্য মূল্যতে সময়মতে সাৰ লাভ কৰাটো নিশ্চিত হ'ব বুলি তেওঁ কয়।
2: আজি আমি নলবাৰী জিলাৰ আয়ুক্ত কাৰ্যালয়ত আমাৰ FFS ফ্ৰেমৱৰ্ক ফৰ ফাৰ্টিলাইজাৰ চেলছৰ আমাৰ লঞ্চিং প্ৰগ্ৰেম হৈ গ'ল। এইটো হৈছে ডিজিটেল চেল অফ ফাৰ্টিলাইজাৰ্ছ। আগত যেনেকুৱা খুচুৰা দোকানত গ'লে পইচা দিলে সাৰ কিনিব পাৰিছিল, এতিয়াৰ পৰা কৃষকে তেনেকৈ সাৰ কিনিব নোৱাৰিব। তেওঁলোকে এটা নিৰ্দিষ্ট প্ৰথাৰ মাজেৰে গৈহে তেওঁলোকে সাৰ ক্ৰয় কৰিব পাৰিব। আৰু এই সাৰ ক্ৰয় কৰাৰ ক্ষেত্ৰত যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰিড তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন আছে, তেওঁলোকৰ কাৰণে সুবিধাজনক হ'ব স্থিতিটো। আৰু যদি তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন নাইও, তেতিয়া তেওঁলোকে তেওঁলোকৰ ক'ত খেতি কৰে, খেতিৰ মাটিৰ পৰিমাণ কিমান, এই গোটেইখিনি সন্দৰ্ভত তেওঁলোকে এখন একনলেজমেণ্টত চহী কৰিব লাগিব। তাৰপিছত তেওঁলোকে সাৰ কিনিব পাৰিব। এক কথাত ক'ব গ'লে এতিয়া সাৰ ক্ৰয়টো এটা নিৰ্দিষ্ট ব্যৱস্থাৰ মাজেদিহে হ'ব। আৰু এই ব্যৱস্থাৰ জৰিয়তে মই ভাবোঁ যে সাৰৰ যিটো এখন কলা বজাৰ চলি আছিল, সেই কলা বজাৰখন বন্ধ হ'ব। আৰু যিসকল আমি দালাল বুলি কওঁ, যিসকলে এই সাৰৰ কলা বজাৰখনৰ গুৰি ধৰোঁতা আছিলে, তেওঁলোকে মই ভাবোঁ যে যথেষ্টখিনি কমিব আৰু অনাগত দিনত ই নাইকিয়াই হ'ব।
0: উল্লেখযোগ্য যে সাৰ ক্ৰয়ৰ ৰূপৰেখা নামৰ এই বিশেষ পৰ্টেলটো প্ৰথম অৱস্থাত নলবাৰী আৰু বঙাইগাঁও জিলাত পৰীক্ষামূলকভাৱে ৰূপায়ণ কৰা হ'ব। পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে সমগ্ৰ ৰাজ্যতে এই ব্যৱস্থা কাৰ্যকৰী হ'ব। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে প্ৰায় 4 মাহজোৰা সংঘাতৰ অৱসান ঘটোৱাৰ লক্ষ্যৰে শান্তি চুক্তিত উপনীত হোৱাৰ বিষয়ে ঘোষণা কৰাৰ পাছতে পশ্চিম এছিয়াত ব্যাপকভাৱে যুদ্ধৰ তীব্ৰতা হ্ৰাস পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। ইতিমধ্যে এই সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱা সম্পৰ্কে উভয় ৰাষ্ট্ৰৰ বিষয়াবৰ্গই নিশ্চিত কৰিছে। অহা শুকুৰবাৰে ছুইজাৰলেণ্ডৰ জেনেভাত আনুষ্ঠানিক চুক্তি স্বাক্ষৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। চুক্তিখন স্বাক্ষৰিত হোৱাৰ পাছতে হৰ্মুজ প্ৰণালী মুকলি হোৱাৰ লগতে সামুদ্ৰিক যাতায়াত পুনৰ আৰম্ভ আৰু ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত 60-দিনীয়া আলোচনা আৰম্ভ হোৱাৰ লগতে আন আন সমস্যা সমাধানৰ পথ মুকলি হ'ব। এই চুক্তিয়ে সমগ্ৰ মধ্যপ্ৰাচ্যলৈ শান্তি ঘূৰাই আনিব বুলি আশা কৰা হৈছে। চুক্তিখনৰ বিষয়ে কৰা ঘোষণাৰ পাছতে বজাৰৰ পৰা ইতিবাচক প্ৰভাৱৰ ফলত তেলৰ মূল্য সুলভ হ'বলৈ আৰম্ভ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আনুষ্ঠানিকভাৱে চুক্তি স্বাক্ষৰ কাৰ্যসূচীৰ পাছতহে চুক্তিখনৰ বিষয়ে সবিশেষ প্ৰকাশ কৰা হ'ব বুলি মন্তব্য কৰিছে। ইপিনে উপ ৰাষ্ট্ৰপতি জে ডি ভান্সে চুক্তিখনত ডিজিটেল স্বাক্ষৰ হোৱাটো নিশ্চিত কৰি ইয়াক সংঘাত অন্ত পেলোৱাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰিছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলাক কেন্দ্ৰ কৰি নীলাচলৰ বুকুত অৱস্থিত কামাখ্যা ধামলৈ অগণন সাধু সন্ন্যাসীৰ আগমন ঘটিছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতা বজাই ৰখাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। অম্বুবাচী মেলা চলি থকা কেইদিন নিয়মীয়াকৈ ফগিঙৰ ব্যৱস্থা কৰাৰ সমান্তৰালভাৱে প্ৰতিদিনে 3 বাৰকৈ কামাখ্যা ধামৰ চৌহদ চাফ চিকুণ কৰা হ'ব বুলি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কালি সংবাদ মাধ্যমক অৱগত কৰে।
3: এইবার আমি মা কামাখ্যার অম্বুবাসী মেলার উপলক্ষে আমি ইতিমধ্যে কেইবালানিও আমি আলোচনা করিলো। কাইলে আমার দলৈ সমাজের লগত কামাখ্যা মন্দিরতে এখন সভা আছে, যত আমি সকলে উপস্থিত থাকিম। আর গুয়াহাটী পৌর নিগমের পর যেখানে স্বচ্ছতার ক্ষেত্রতে হোক বা বিভিন্ন ফগিং করার ক্ষেত্রতে হোক, লাইটর আমার জিও সেলের দ্বারা আমার করা হয়েছে, খোয়া পানির ক্ষেত্রে আমার LNT আর আমার গুয়াহাটী পৌর নিগমের দ্বারা সমগ্র এই কামাখ্যা ধামত পানি দেওয়ার ব্যবস্থা গ্রহণ করিম। আর তলত ভক্তপ্রাণ রাইজের কারণে যেখানে আমার শিবির হব, সেই শিবির সময় সাফ চিকুণ করার ক্ষেত্রতে হোক, ব্লিচিং ছুটিয়া ক্ষেত্রতে হোক, মহর কারণে ফগিং করার ক্ষেত্রতে হোক, খোয়া পানির PHC লগতে গুয়াহাটী পৌর নিগমে এনে ধরনের পানি যোগান ধরব, বিভিন্ন ধরনের ক্ষেত্র যত যত তেনে ধরনের শিবির হব, সকলতে আমি চোয়া চিতা করার কারণে ব্যবস্থা আমি গ্রহণ করি। আর সুন্দরভাবে এক পবিত্রতা পরিবেশত, পরিষ্কার পরিচ্ছন্ন পরিবেশত আমি যেন সকলকে যেন এই মা কামাখ্যা ধানলৈ অহা ভক্তপ্রাণ রাইজক আমি সেবা করব, তার কারণে ব্যবস্থা গ্রহণ করি।
0: কোকৰাঝাৰ জিলাত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনত ৰূপায়ণ হৈ থকা চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লোৱা হয়। কোকৰাঝাৰৰ উপ আয়ুক্ত ডঃ পি উদয় প্ৰবীণে এই বৈঠকত সভাপতিত্ব কৰে। গোসাইগাঁৱৰ বিধায়ক সভাৰাম বসুমতাৰী, বাওখুংগুৰিৰ বিধায়ক ৰূপম চন্দ্ৰ ৰয়, পৰ্বতজোৰাৰ বিধায়ক মহম্মদ আশ্ৰাফুল ইছলাম শ্বেইখ, জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া আৰু চৰকাৰৰ বিভিন্ন বিভাগৰ মুৰববীসকল এই বৈঠকত উপস্থিত থাকে। অতিৰিক্ত জিলা আয়ুক্ত জিলাখনত ৰূপায়ণ হৈ থকা কাম কাজৰ চমু খতিয়ান দাঙি ধৰে। বিভিন্ন বিভাগৰ মুৰববীসকলেও তেওঁলোকৰ বিভাগৰ অধীনত চলি থকা কামসমূহৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সংগীতা শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত বাতৰিত চকু ফুৰাওঁ।
4: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত 19 জুনত আমেৰিকা ইৰাণৰ মাজত শান্তি চুক্তি, 100% ইথানলেৰে চলিব যান বাহন, জুবিন মৃত্যু গোচৰ সন্দৰ্ভত মুঠ 85খন এজাহাৰ আদি ভিন ভিন বাতৰিয়ে স্থান লাভ কৰিছে। দৈনিক অসম কাকতে বিশ্বৰ অৰ্থনীতি তছনছ কৰি দিয়া যুদ্ধৰ অন্ত, 19 জুনত শান্তি চুক্তি শিৰোনামেৰে আমেৰিকা ইৰাণৰ মাজত যুদ্ধ অৱসানৰ বাতৰি আলোকচিত্ৰসহ পৰিৱেশন কৰিছে। নিয়মীয়া বাৰ্তা কাকতৰ শিৰোনাম মধ্যপ্ৰাচ্যত 108 দিনৰ ৰক্তক্ষয়ী যুদ্ধৰ অৱসান। আমাৰ অসম কাকতে খাৰুৱা তেল, সোণৰ মূল্যৰ অভিলেখ পতন, মূৰ দাঙি উঠিল টকাও শিৰোনামেৰে বক্স নিউজ হিচাপে বাতৰিটো প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে 5 বছৰত কোটিপতি হ'ল ৰাম মন্দিৰৰ বহুতো কৰ্মচাৰী শিৰোনামেৰে অযোধ্যাত দিল্লীৰ বিশেষ তদন্তকাৰী দল হাজিৰ হোৱাৰ বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে বিশ্বৰ সুন্দৰতম বিমান বন্দৰৰ তালিকাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ 2 নম্বৰ টাৰ্মিনেলে স্থান লাভ কৰাৰ বাতৰি প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে মৌলবাদী শক্তিসমূহে বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলত উদ্ভৱ হোৱা পৰিস্থিতিৰ সুযোগ ল'বলৈ চেষ্টা কৰি থকাৰ বিষয়ে মুখ্য বাতৰি পৰিৱেশন কৰিছে। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ পাৰত বৃহৎ উচ্ছেদ অভিযান শীৰ্ষক এটা বাতৰি দৈনিক জনভূমি কাকতে বিস্তৃতভাৱে প্ৰকাশ কৰিছে। মানৱ সমাজলৈ সুদিন, মংগলত অক্সিজেনৰ কৃত্ৰিম উৎপাদন শিৰোনামৰ এটা বাতৰি অসমীয়া খবৰ কাকতে বিশেষ গুৰুত্ব সহকাৰে বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতৰ শিৰোনাম জলজীৱনত অনিয়মৰ অভিলেখ অসমত। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতো।
0: ধন্যবাদ সংগীতা শৰ্মা। চলিত ফিফা বিশ্বকাপ ফুটবলৰ যোৱা নিশা অনুষ্ঠিত 3খন খেলে ড্ৰৰূপে সমাপ্ত হয়। মিয়ামিত হোৱা গ্ৰুপ এইচৰ খেলত পূৰ্বৰ চেম্পিয়ন উৰুগুৱে ছৌদি আৰৱৰ লগত 1-1 ড্ৰ খেলাৰ বিপৰীতে এই গ্ৰুপৰে আন এখন খেলত প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দ্বীপ ৰাষ্ট্ৰ কেপ ভাৰ্ডে কালি স্পেইনৰ সৈতে গ্ৰুপ এইচৰ এখন খেল গলশূন্যভাৱে সমাপ্ত কৰি চমক সৃষ্টি কৰিছে। ইফালে গ্ৰুপ জিৰ বেলজিয়াম আৰু ইজিপ্তৰ মাজৰ খেলখনো 1-1 ড্ৰ হয়। এই গ্ৰুপৰে আজি পুৱা অনুষ্ঠিত ইৰাণ আৰু নিউজিলেণ্ডৰ খেলখনো 2-2 ড্ৰ হয়। বিশ্বকাপৰ আজি হ'বলগীয়া খেলত ভাৰতীয় সময় অনুসৰি নিশা 12:30 দুবাৰৰ চেম্পিয়ন ফ্ৰান্সে ছেনেগালৰ মুখামুখি হোৱাৰ বিপৰীতে পুৱতি নিশা 3:30 ইৰাকে নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান। মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে প্ৰৱৰ্তন কৰা বিনামূলীয়া মাচুল আঁচনিৰ বাবদ চৰকাৰী মহাবিদ্যালয়সমূহলৈ ৰাজ্য চৰকাৰৰ 2,40,94,00,000 টকা মুকলি। ৰাজ্যত বৃদ্ধি পোৱা প্ৰবঞ্চনামূলক কৰপ্ৰথা ৰোধ কৰিবলৈ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কৰ বিভাগৰ বিষয়াসকলক নিৰ্দেশ। আৰু চলিত ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, প্ৰায় 23,000 কোটি টকা ব্যয়েৰে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ৰাজ্যৰ কৃষিখণ্ডৰ ব্যাপক সম্ভাৱনা সন্দৰ্ভত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ। শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান। ৰাজ্যত প্ৰায় 38 জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ ব্যাপক সজাগতা কাৰ্যসূচী। আৰু ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰায় 23,000 কোটি টকা ব্যয় সাপেক্ষে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি ঘোষণা কৰিছে। কালি শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰি তেওঁ এই কথা ঘোষণা কৰে। তেওঁ কয় যে 165 কিলোমিটাৰ দৈৰ্ঘৰ এই কৰিডৰ উত্তৰ পূবৰ আন্তঃগাঁথনি ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। এই কৰিডৰে শ্বিলং আৰু শিলচৰৰ মাজত যাত্ৰাৰ সময় 50% হ্ৰাস কৰাৰ লগতে ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ সৈতে যোগাযোগ শক্তিশালী কৰি তুলিব বুলি তেওঁ কয়। ইয়াৰ ফলত পৰ্যটন আৰু পৰিবহণ খণ্ডত উন্নয়ন হোৱাৰ লগতে অঞ্চলটোৰ সৰ্বাত্মক বিকাশ হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত শ্ৰীগাডকাৰীয়ে 8,500 কোটি টকা ব্যয় সাপেক্ষ প্ৰস্তাৱিত 4টা লেনযুক্ত গ্ৰীণফিল্ড জোৰাবাদ বৰাপানী কৰিডৰৰ বিষয়ে উল্লেখ কৰে। 64 কিলোমিটাৰ দৈৰ্ঘৰ এই কৰিডৰে গুৱাহাটী আৰু শ্বিলঙৰ মাজত যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে মহানগৰ দুখনৰ মাজত যাত্ৰাৰ সময় 2.5 ঘণ্টাৰ পৰা 1 ঘণ্টালৈ হ্ৰাস কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। এই সন্মিলনৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মেঘালয়ত 39,800 কোটি টকা ব্যয় সাপেক্ষ 450 কিলোমিটাৰ দৈৰ্ঘৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কথাও ঘোষণা কৰে। ৰাজ্যৰ কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি নতুন দিল্লীত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সৌজন্যমূলক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত শ্ৰীহাজৰিকাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অসমৰ উৰ্বৰ কৃষিখণ্ডৰ ব্যাপক সম্ভাৱনা আৰু বৰ্তমানৰ চৰকাৰে গ্ৰহণ কৰা আঁচনি সন্দৰ্ভত অৱগত কৰে। অসমৰ কৃষিখণ্ডৰ বিকাশৰ লগতে কৃষক ৰাইজৰ উত্তৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সহায় আগবঢ়াব বুলি শ্ৰীচৌহানে মন্ত্ৰী হাজৰিকাক আশ্বাস দিয়ে। শ্ৰীহাজৰিকাই লগতে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলক সাক্ষাৎ কৰি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ জলপ্ৰবাহ ব্যৱস্থাৰ জৰিয়তে গঢ়ি উঠা অসমৰ বিপুল জলসিঞ্চনৰ সম্ভাৱনাৰ বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰে। শ্ৰীহাজৰিকাই কয় যে ৰাজ্যখনত 27 লাখ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ সম্ভাৱনা আছে যদিও জলসিঞ্চন প্ৰকল্পসমূহে প্ৰায় 7 লাখ হেক্টৰ ভূমিহে সামৰি লৈছে। কেন্দ্ৰীয় চৰকাৰৰ হৰ খেত কো পানী দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি অসমৰ জলসিঞ্চন ক্ষেত্ৰৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে সহযোগিতা আগবঢ়োৱাৰ দিশত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইতিবাচক মনোভাৱ প্ৰকাশ কৰা বুলি মন্ত্ৰী শ্ৰীহাজৰিকাই সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে। ৰাজ্যত শীঘ্ৰে অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত জনগোষ্ঠীসমূহৰ জৰীপ চলোৱা হ'ব। অসম অন্যান্য পিছপৰা শ্ৰেণী আয়োগে এই জৰীপ সম্পন্ন কৰিব। ৰাজ্যৰ সংখ্যালঘু কল্যাণ আৰু উন্নয়ন মন্ত্ৰী অশ্বিনী ৰয় চৰকাৰে আজি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে নতুনকৈ অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত 7টা জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰা হৈছে। 11টাৰো অধিক জনগোষ্ঠীক অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে বিবেচনা কৰা হৈছে। এই জৰীপৰ জৰিয়তে যোগ্যসকলে প্ৰাপ্য সুবিধা লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
1: কমিশন আমার 94 পরাই আছিল আর তারপর আমার সেখানে আসিল আমার ব্যুরোক্রেট কমিশনের চেয়ারপার্সন জন আমার আইএএস অফিসার দিয়ে আসিল কিন্তু আমার 2022 আমার এই অর্গানাইজেশন থাকা মানুষ যে ওবিসি কমিউনিটিজ বিলং করা মানুষ আমি ইয়াত কমিশন আমার সরকারে ইয়াত এটা ব্যবস্থা করে আর ইয়ার ব্যবস্থার মূল কারণটা হল ওবিসি কমিউনিটির মানুষ যেটা ইয়াতে কমিশনটো থাকিব ওবিসি সকলের বিভিন্ন সমস্যা সমূহ সমাধান করার কারণে এই কমিশনে কাম করব। কমিশনের কাম হল যে ওবিসি ডেভেলপমেন্টের কারণে আমার যেখানে ব্যবস্থা আছে এই ব্যবস্থাখানে অবজারভেশন করা আর রাজ্যখনত বসবাস করা বিভিন্ন কমিউনিটির মানুষ আমার ওবিসি কমিউনিটির অন্তর্ভুক্ত হওয়ার কারণে আমার ইয়াত কমিশনত প্রথমে এপ্লিকেশন করে বা তেখেতসকলে ইয়াত আমার বিচারে আর তেতিয়া আমার কমিশনে এই কমিটিবিলাকক প্রপারলি নিরীক্ষণ করে হেয়ারিং হয় আর গোটেখানি ব্যবস্থার মাধ্যম দিয়ে তেখেতসকলে
0: স্বাস্থ্যমন্ত্রী অশোক সিংহলে আজি গুৱাহাটীত আয়োজিত এখন বৈঠকত রাজ্যৰ প্রসূতিৰ মৃত্যুৰ হাৰ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ পৰ্যালোচনা কৰে। ৰাজ্যৰ স্বাস্থ্য পৰিয়াল কল্যাণ চিকিৎসা শিক্ষা আৰু গৱেষণা মন্ত্ৰী শ্ৰীসিংহলে আজি অসম সচিবালয়ত আয়োজিত বৈঠকত বিভাগকেইটাৰ অধীনত চলি থকা বিভিন্ন কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বহিৰ্বিভাগ আৰু অন্তঃবিভাগত স্বাস্থ্যসেৱাৰ বৰ্তমানৰ অৱস্থা, ৰোগীৰ উপস্থিতি আৰু চিকিৎসাসেৱাৰ মান সন্দৰ্ভত বিতংকৈ আলোচনা কৰে। চিকিৎসালয়সমূহত সংক্ৰমণজনিত জটিলতা আৰু ছেপছিছ প্ৰতিৰোধৰ বাবে চলি থকা ব্যৱস্থাসমূহৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে ৰোগীৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে। এই বৈঠকত ইউ ইন ডিজিটেল মঞ্চৰ জৰিয়তে সন্তান সম্ভৱা আৰু শিশুসকলৰ প্ৰতিষেধক প্ৰদান ব্যৱস্থা ফলপ্ৰসূভাৱে গ্ৰহণ কৰা সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি জৰায়ুমুখৰ কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে HPV প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ অগ্ৰগতিও পৰ্যালোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে শিশুসকলৰ স্বাস্থ্য সুৰক্ষাৰ লক্ষ্যৰে চলি থকা সৰুআই প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ বিষয়েও সবিশেষ বুজ লয়। দূৰৱৰ্তী আৰু দুৰ্গম অঞ্চলসমূহৰ স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত ভ্ৰাম্যমান চিকিৎসা গোটসমূহে পালন কৰি অহা ভূমিকাৰ বিষয়েও তেওঁ আলোচনা কৰে। এই বৈঠকতে বিদ্যালয়সমূহত গঠন কৰা স্বাস্থ্য ক্লাবৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মাজত ব্যক্তিগত পৰিচ্ছন্নতা আৰু পুষ্টিকৰ খাদ্যাভ্যাস সন্দৰ্ভত সজাগতা সৃষ্টিৰ পদক্ষেপৰ বুজ লোৱা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।
2: শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে ORS আৰু জিংক পৰিপূৰকৰ ব্যৱহাৰ, অনাময়, শৌচাগাৰৰ প্ৰয়োজনীয়তা তথা জনসচেতনতা বৃদ্ধি সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে বিশেষ কাৰ্যপন্থা গ্ৰহণ কৰা হৈছে। অহা 31 জুলাইলৈ চলিবলগীয়া এই অভিযানৰ অংশস্বৰূপে আজি দিনৰ 11 বজাত শ্ৰীভূমিৰ কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত স্বাস্থ্য বিভাগৰ বিষয়া, চিকিৎসক, নাৰ্ছ, আশাকৰ্মী আৰু বিভিন্ন স্তৰৰ স্বাস্থ্যকৰ্মীসকল উপস্থিত থাকে। ডিব্ৰুগড় জিলাতো ডায়েৰিয়া প্ৰতিৰোধ অভিযানৰ অংশ হিচাপে আজিৰে পৰা মাহজোৰা কাৰ্যসূচী হাতত লোৱা হৈছে। ডিব্ৰুগড় চহৰৰ জ্যোতিনগৰ আয়ুষ্মান আৰোগ্য মন্দিৰত এই অভিযানৰ শুভাৰম্ভ কৰা হয়। যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক, ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া, অসংক্ৰামক ৰোগৰ জিলা সমন্বয়কে ধৰি ভালেকেইজন চিকিৎসকে এই কাৰ্যসূচী ডায়েৰিয়া প্ৰতিৰোধযোগ্য ৰোগ বুলি উল্লেখ কৰি জনসাধাৰণক অশুদ্ধ পানী, দূষিত খাদ্য, অস্বাস্থ্যকৰ পৰিৱেশ আৰু নিয়ম সন্মতভাৱে হাত ধোৱাৰ অভাৱেই ডায়েৰিয়াৰ মূল কাৰণ বুলি অভিহিত কৰে। শিশুক ৰোটা ভাইৰাছ প্ৰতিষেধক গ্ৰহণৰ সন্দৰ্ভতো স্বাস্থ্যকৰ্মীসকলে গুৰুত্ব আৰোপ কৰে। ওদালগুৰিতো ডায়েৰিয়া প্ৰতিৰোধ অভিযানৰ শুভাৰম্ভ কৰি জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্তই সকলো ৰাইজক ডায়েৰিয়া ৰোগ সন্দৰ্ভত সজাগ হবলৈ আহ্বান জনায়। এই অনুষ্ঠানত জিলা স্বাস্থ্য সমিতিৰ যুটীয়া সঞ্চালক, জিলা মিডিয়া বিশেষজ্ঞ, জিলা মহকুমা স্বাস্থ্য বিষয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অভিযানৰ অংশ হিচাপে আশাকৰ্মীসকলে ORS বিতৰণ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কমেও 38 জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ যোৱা এপ্ৰিলৰ পৰা 12 জন ৰোগী চিকিৎসাধীন হয়। ইয়াৰে 5 জনৰ মৃত্যু হয় বুলি চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে প্ৰকাশ কৰিছে। অধীক্ষকগৰাকীয়ে জনসাধাৰণক এই ৰোগৰ লক্ষণ দেখা মাত্ৰেই চিকিৎসকৰ সহায় ল'বলৈ আহ্বান জনাইছে।
3: এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা এতিয়ালৈকে গোটেই দিনকেইটাৰ ভিতৰত 12 জন জেই পজিটিভ, এনেই আমাৰ একিউট এনকেফেলাইটিছ চিণ্ড্ৰম বুলি এটা আছে, লগত জেই লগত তাতে পেচেণ্ট থাকে, 10-12টামান এক্সট্ৰা পেচেণ্ট থাকে। জেই পজিটিভ হ'বলৈকে যোনবিলাক পৰীক্ষা কৰা যায় সেইখিনিৰ লগত CSF খিনি চাই, মানে স্পাইনেল ফ্লুইড, সেইখিনিৰ ভিতৰত 12 জন ৰোগী পজিটিভ হৈছিলে আমাৰ এপ্ৰিলৰ 1 তাৰিখৰ পৰা এতিয়ালৈকে। তাৰ ভিতৰত বৰ্তমান আছে আমাৰ 3জন ৰোগী, 4জন ভাল হৈ পেলাই ঘৰলৈ গ'ল আৰু 5জনৰ মৃত্যু হৈছে।
2: জুন জুলাই মাহত জাপানী এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই ৰোগৰ পৰা হাত সাৰি থকাৰ বাবে সজাগ হবলৈ স্বাস্থ্য বিভাগে জনসাধাৰণক আহ্বান জনাইছে। বিশেষ সূত্ৰ অনুসৰি ৰাজ্যত জাপানী এনকেফেলাইটিছ আৰু এনেধৰণৰ লক্ষণযুক্ত ৰোগত আক্ৰান্ত হৈ চলিত বছৰত কমেও 8জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত কামৰূপ আৰু লখিমপুৰত 2জনকৈ, বৰপেটা, কাছাৰ, যোৰহাট আৰু কামৰূপ মহানগৰত 1জনকৈ লোকৰ মৃত্যু হৈছে। আনহাতে কামৰূপ মহানগৰ, বাক্সা, বৰপেটা, কাছাৰ, চৰাইদেউ, গোৱালপাৰা, হাইলাকান্দি, যোৰহাট আৰু কামৰূপত জাপানী এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ কেইবাজনো ৰোগ চিকিৎসাধীন হৈ আছে। এনেধৰণৰ ৰোগত 600+ লোক আক্ৰান্ত হৈছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে এই ৰোগৰ পৰা হাত সৰাৰ বাবে জনসাধাৰণক মহৰ প্ৰজনন হোৱা স্থানসমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ আহ্বান জনাইছে। তদুপৰি তীব্ৰ জ্বৰ, মূৰৰ বিষ, শৰীৰৰ অস্বাভাৱিক কঁপনি, কথা কবলৈ অসুবিধা হোৱা আৰু অচেতন হৈ পৰাৰ লক্ষণ দেখা মাত্ৰেই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। অহা 21 জুনত দেশৰ লগতে বিশ্বজুৰি পালন হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যত প্ৰস্তুতি অব্যাহত আছে। কামৰূপ জিলাৰ শুৱালকুছিত হ'বলগীয়া যোগ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশগ্ৰহণ কৰিব। শুৱালকুছিৰ গান্ধী আশ্ৰমত ৰাজ্যপালগৰাকীয়ে যোগ দিৱসৰ কাৰ্যসূচীত অংশ ল'ব। ৰাজ্যপালৰ আয়ুক্ত সচিব মীনাক্ষী সুন্দৰমে আজি আশ্ৰমখন পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই তেওঁক সংগ দিয়ে। পৰিদৰ্শনৰ সময়ত দিৱসৰ বাবে যাৱতীয় প্ৰস্তুতি চালি জাৰি চোৱা হয়। মৰিগাঁৱতো সুস্থ বাৰ্ধক্যৰ বাবে যোগ শীৰ্ষক মূল বিষয়বস্তুৰে পালন কৰিবলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পৰিপ্ৰেক্ষিতত এখন প্ৰস্তুতি বৈঠক জিলা আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত হয়। বৈঠকত জিলা আয়ুক্তই বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে। জিলাখনত যোগ দিৱসৰ লগত সংগতি ৰাখি 20 জুনত যোগ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 10 বছৰৰ পৰা 35 বছৰৰ ঊৰ্ধলৈ মুঠ 4টা শাখাত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ডিফুটো আন্তৰ্জাতিক যোগ দিৱসৰ সৈতে সংগতি ৰাখি জিলা প্ৰশাসনৰ উদ্যোগত 19 আৰু 21 জুনত যোগ প্ৰতিযোগিতা আয়োজন কৰা হৈছে। বাতৰিৰ পৰৱৰ্তী অংশ শুনক অৰুণিমা গোস্বামীৰ পৰা।
0: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজিও 3গৰাকী ব্যক্তিয়ে সাক্ষ্য দিয়ে। মৌচম বৰা, গৌৰাংগ দত্ত আৰু দিগন্ত দাস নামৰ সাক্ষী 3গৰাকীয়ে আজি এই ঘটনাৰ সাক্ষ্য প্ৰদান কৰে। অভিযুক্ত পক্ষৰ অধিবক্তাসকলে 3গৰাকী সাক্ষীকে প্ৰশ্ন কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পাছত এই ঘটনাৰ তদন্ত বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এজাহাৰ দাখিল হৈছিল। এজাহাৰ দাখিল কৰা লোকসকলৰ যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ কৰি আছে। অহা 20 জুন পৰ্যন্ত এই লোকসকলৰ সাক্ষ্য লোৱা হ'ব। কাইলৈ সাক্ষ্য প্ৰদানৰ বাবে আদালতে 4গৰাকী এজাহাৰ দাখিলকাৰী বিপুল ফুকন, জিতু ফুকন, বিকাশ শইকীয়া আৰু যাদৱ শইকীয়ালৈ চমন জাৰি কৰিছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। ইতিমধ্যে মেলাৰ বাবে কামাখ্যা মন্দিৰলৈ দেশৰ ভিন্ন প্ৰান্তৰ সাধু সন্যাসীৰ আগমন হৈছে। 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব আৰু ইয়াৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ 3 দিনলৈ ভক্তৰ বাবে বন্ধ থাকিব। 26 জুনৰ পুৱা পূজা আৰু দেৱী স্নানৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰা হ'ব। ভক্তৰ ভিৰৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ দৰে এইবাৰো মন্দিৰলৈ পৰিবহণৰ ব্যৱস্থা নাথাকিব আৰু ভক্তসকলে নাৰ্চাৰী পইণ্টত জোতা চেণ্ডেল এৰি খোজকাঢ়ি মন্দিৰলৈ যাব পাৰিব। স্বচ্ছতাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি নীলাচল পাহাৰত ভক্তৰ বাবে থকা খোৱাৰ ব্যৱস্থাও কৰা হোৱা নাই। মেলা পৰিচালনাৰ বাবে এখন সমিতি গঠন কৰি যাৱতীয় ব্যৱস্থা লোৱা হৈছে বুলি মন্দিৰৰ মুখ্য দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই প্ৰকাশ কৰিছে। ৰাজ্যৰ কৃষি বিভাগৰ উদ্যোগত তথা তামোলপুৰ কৃষি কাৰ্যালয়ৰ সহযোগত চলিত মাহটো চলিবলগীয়া খেতি পথাৰ বচাও শীৰ্ষক অভিযানৰ অংশ হিচাপে আজি খিলাজাৰ কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত কালচেনি VCDCত এখন সজাগতামূলক সভা আৰু প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। প্ৰাকৃতিক কৃষি পদ্ধতিক উদগনি যোগোৱাৰ উদ্দেশ্যে আয়োজিত এই অভিযানত আজি ভালেসংখ্যক কৃষক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। চলিত ফিফা বিশ্বকাপ ফুটবলৰ আজি হ'বলগীয়া খেলত ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত দুবাৰৰ চেম্পিয়ন ফ্ৰান্স ছেনেগালৰ মুখামুখি হ'ব। আনহাতে পুৱতি নিশা 3:30 বজাত ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিশ্বকাপৰ যোৱা নিশা অনুষ্ঠিত 3খন খেলে অমীমাংসিত হয়। মিয়ামিত হোৱা গ্ৰুপ এইচৰ খেলত পূৰ্বৰ চেম্পিয়ন উৰুগুৱে ছৌদি আৰৱৰ লগত 1-1 গ'লত ড্ৰ খেলাৰ বিপৰীতে এই গ্ৰুপৰে আন এখন খেলত প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দ্বীপৰাষ্ট্ৰ কেপ ভাৰ্ডেই কালি স্পেইনৰ সৈতে গ্ৰুপ এইচৰ এখন খেল গ'লশূন্যভাৱে সমাপ্ত কৰি চমকৰ সৃষ্টি কৰে। এই গ্ৰুপৰে আজি পুৱা অনুষ্ঠিত ইৰাণ আৰু নিউজিলেণ্ডৰ খেলখনো 2-2 গ'লত ড্ৰ হয়। দৰং জিলা আয়ুক্ত কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত ৰাজহ চিৰস্তাদাৰ মঙলদৈ বামুণপাৰা নিবাসী হৰেশ্বৰ শৰ্মাৰ যোৱা নিশা এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 78 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰায় 23,000 কোটি টকা ব্যয়েৰে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাৰ ৰাজ্যৰ কৃষি খণ্ডৰ ব্যাপক সম্ভাৱনা সন্দৰ্ভত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ। শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান। ৰাজ্যত প্ৰায় 38 জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ ব্যাপক সজাগতা কাৰ্যসূচী আৰু ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ।
4: আকাশবাণী কা ইয়ে হাফলং কেন্দ্ৰ হে তো চলিয়ে শ্ৰোতাও স্থানীয় ভাষাও কে কাৰ্যক্ৰম।